0: mati bo phailang li na khasi chu na khasi chu tam bo basal bo yin khu ta khlo bo so ro go na na mati le phai ke se bo sala ma so mai ke le ngani mai bu kai gi mai
1: ashok jara বিশ্বপতি দেৱৰমণি খৰংগ যাদুনীৰ চাপমুখানৰ জাখা আকাশবাণী আগৰতলা অৱনী লগিন তিনি নেহৰণী কক বৰক পাণ্ডা অৰণ অপেক্ষা যতন হৰ কাহাং